0: 문항어? 부디 문항어?
1: 아버는 사오. 네. 아버는 사오. 아버는 사오랑 부샤 지미 바이 부야. 저도 저라랑 부샤 바이 지미 부 응야. 아쿵어 참아요.
0: 아니 요한 투마 피체사. 앙랑 리메 예카이토 몽카바 앙 보노 가시 부티리 나이. 아니 원 키니카 앙엄 하이. 보 가셔 루기 한냐 응 토카 바제 가셔 보 테리 나니 수바 토마야. 아리 능티가 포리 나마야 하이 음티 제가 음티 제 추바 소다 마노 엄마 하케냐 디슨 보노 라인 모 마프 나이. 보 어저라 긴타니 바 부티 크리 응 이마노 바완 투마야 응 이마노 신 보롱이.
1: 아부나 조반나이 또 조반나이 sorry 벨라이 함바이 아 벨라이 함바이 정말 그런 많이 받으니 가방 딱 걷다가 몇 곡 좀 완주고 내리 능지 개번호 사몽 칼라이 그러나는 받으니 거토를 가시아 수죽도 나이야노 허니마노 능기 시선만 이마바이노 미닝 কতর সলাইমং তৈ ফেমানো নং কেবনো মালাইনে কিসা মনেনে বাহিতং কাহামদা হনি লামা ফা মালাইকা সংকা অংই মানো ককথাই চিকন ছা অংই মানো ককথাই বেলাইনো হাইনো তংকসং লুকুর হাইনো সলাইমা হাইপানো অংই মানো ফিয়াবা বিনি মোলা জালে বেলাই কতর নিনি অথাইসে চিকুন ছা বাহিতং নে সংমানুন কেবনি সাইসং সাক কাইসা চাবুই মেয়া আংনি তোমা জারাব কিসিসা পহর ফুনগুই রেইমানো তামহন নরগলে তামহন কক দু পাই কনং দি 23262 মোবাইল ইউজার অক 0381 অকুট নাম্বার নানি তাপল দি নরক খনাই তঙ্গো এফএম জেন্ত সার সাপেন দক এক 101.6 মেগাহার্জ ও তিনি নিউ ওয়ান সুমো

0: kamang takut ay bukuk chong chine studio ni jora koko tam sa tamoy shoti tam tamoy na ay mupili ngay si dog kamang takut ay bukuk chong norup kanay tonggo tini ni wan sumong panda tini wan sumong panda wo kamang takut ay bukuk chong sung kok salay tonggo yo kamang mano chini lang ma wo zengzal pe mano o zengzal ni sung yak kak na bagi tam kalay na nang nay sung jatono say mano abone kare sung buino bo chobana ni ngang ke rang puisa bai simi chobanai aukho gya kebo kha hamyangi tongpuro kebo saisung himi tongpuro bono kisa monai soro soro ke bahai tong hunai sangi nai di boni khapang bosuk sarang sai phaino bosuk thang sai phaino abo je saisung tongnai bo sai mano dekhai sakko mui to manar nai khapang ta kuk tai bo kuk chong chini joto ni lang mano joda joda alaida kebon we keboni jingjal ba buni problem solaya tei amune bagine kebono mungsa chu wan chungna sekang bono teine bai thang se wan chungna nango kebono mungsa sana ni sekang nang bai thang wan chungna nango ba bai thang no nang kok sana nango bai thang no sungna nango bono te ang jodo da saiman oborok no te ang oborok ni somonde ang joto saidaman ako wan sungna nango abun ya gulo ni ni comments bono te nang joto saiman ka chen nang comments khalai di asoi no buni kok bai khalai mani abole chada cha chaya norong no bichar khalai di 2326253 kok dog number हेलो
1: हम दरा
0: फुंका हम ताकु दिनेस
1: बाय वन सुंग पंद्रह तो वन सुंग पंद्रह बाबा है वन सुंग लाइन में पंद्रह रोग लग गया बाबा
0: पॉजिटिव वन सुमों पंद्रह पॉजिटिव वन सुमों कहाँ वन सुमों
1: चंगो हम शिनी बिकांगो आखुनानी आवरण बगैर चंगो तो न जान जाने इंटेलिजेंट हो चंग कैसा नंगो इंटेलिजेंट नंगो इंटेलिजेंट abono sinso bose kutugo je tukon kanana ji abo bogot tongo samkai mannai na tukhanyu ngai do bo khado phyo gi jangai nei hai to na ungui mai ata abo hairok atuk
0: ungui mai ang ka ke khabanya ko kuri ungui mai ang ka arun thega sermong mananai tangai ungui malia nang ungui mai ya ni bkha no jodi wan sukang ka bkha thai thanai amon bagai ma sanaya ko osamung jaya phana aron chimile ang kaisa chhorong momang ka tam chhorong momang ka
1: to jaga to pogo tong chesta kole upai hoy abar gu to jaga ang me ata intelligence nang phang ko abo khairo ka
0: kokhe ang abuno kok to jotono ngi thang ka ka to nang wan suk tu ing khang ka to o hayung se salai jagi thang ko mu ang wan suk tu nang wan suk tu ing ka to hayung se salai jagi thang ko mu abo hai to ngani ko gya kokhe a ang yang mani ইয়াং মানতে যদি নুমং বখা কষ্ট নাই দা আবু নমং বখা খেপ খেপ দা বসকাঙ্গ নতে বাইকে আগুন নাবা কাইসা অংলিয়া তে কাইসা মা খালাই নাই নব সাইমানই দো নি নগ সঞ্জগরি নবর থানা ন খুঁজগরে নইলা নানা নগ বহাই নব নক নক নু ঠিক মা খালাই নাই হে দিবা আমন বাকি নামিয়াং খা ও সামুগো আং চাসারি মালিয়া চাই মালিয়া খালাই মালিয়া সাকসেস লিয়া আখনো ওয়ান সুখ আংকে তো বখা কষ্ট

kamang ta khutai bukhuk song chine studio ni jara khogata bu damsa tamoi shoti thamsi tham tamui mopli bachi chuku kamang ta khutai bukhuk song lamsu go tinini kaham tung di ring tong langma kaham tong nan ba gine kamang ta khutai bukhuk song chung nango rang pusha ajina ning ka ke chung sai mana nango bai ke rang pusha ajina rang pusha ajina ning ka ke bini kamang mai skill unskill tong nangni tumung nang skill sereng jak ngang ke skill ni rate manai an skill ng ka an skill ni kogung ka nini samung ni phaising nin busuk sereng jak tong ba samung no tuin nang busuk si jak tong abuni upuri no ango abun sakon ango nini orang man mong nang samung sereng ngang ke I hai ngo ob hai ya ji nang ma se ma thanai kog kuri di ba ka sarang ning ngang ke chabaya shelan ning ngang ke hakri nini কক পিয়া তাম তাম সুযোগ সুবিধা তং হাফং ফাইচিং তুই সামুং খালাই রংনি বা কাহাম তংনানে বাকিনে সাইখানায় খানা দিপুইলা অ রচামু রচামু ইয়াকুলো কিভিল ফাইপিনায়